হিন্দী আৰু ইংলিছ খবৰ খুনা চোৱা হা আৰু শ্বিলঙনি চালগুৰা চালাৰামনি ইংলিছ খবৰ খুনা চোৱা হা সময় ও ফ্ৰুংনি চেট চটপ্ৰি ওহা আৰু এই সময়ত সিমাং ফ্ৰুংনাম চুৰা প্ৰগ্ৰাম খুনা চৌগেন।